এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল কামাখ্যাধামত আজিৰে পৰা অম্বুবাচী মহাযোগ, প্ৰবৃত্তিৰ লগে লগে নিশা 9:42 বন্ধ হ'ব মন্দিৰৰ দুৱাৰ। ৰাজ্যলৈ পৰ্যটকৰ সুদ বৃদ্ধি, বিগত 5 বছৰত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন। উত্তৰ পূৰ্বাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে এইচ আই ভি ৰোগীৰ সংখ্যা। IPLৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে লীগৰ ট্ৰফী লগো। আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 ইজিপ্তৰ জয়লাভ। আজি নিশা 9:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত আজি হ'বলগীয়া অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে এম্বুলেন্সকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানীৰ যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। জিলা প্ৰশাসনৰ বিশেষ অনুমতি থকা বাহনসমূহ বংশীবাগানৰ মাজেৰে পাণ্ডু মন্দিৰ ঘাটৰ পৰা মন্দিৰলৈ যাব পাৰিব। কামাখ্যা মন্দিৰত কৰ্তব্যত মোতায়েন কৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমবেত হবলৈ এই বিজ্ঞপ্তিযোগে কোৱা হৈছে। তাৰ পৰা পাণ্ডুবন্দৰ পথেৰে জিলা প্ৰশাসনৰ বিশেষ বাহনৰ জৰিয়তে তেওঁলোকক কৰ্তব্যস্থানলৈ লৈ যোৱা হ'ব। জালুকবাৰীৰ দিশৰ পৰা ভক্তসকলক কঢ়িয়াই লৈ অহা বাহনসমূহ নীলাচল উৰণসেতুৰ ছাৰ্ভিছ লেনেৰে গৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 3 নম্বৰ গেটত নামিব পাৰিব। তাৰ পৰা এই বাহনসমূহ নীলাচল উৰণসেতুৰ তলেৰে ঘূৰি আদাবাৰী বাছষ্টেণ্ড তথা বৰিপাৰা পথাৰত থকা বিশেষ বাহন ৰখা স্থানত ৰ'ব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা দৰ্শনাৰ্থী কঢ়িয়াই অনা বাহনসমূহেও নীলাচল উৰণসেতুৰ ছাৰ্ভিছ লেনেৰে আহি স্বাগত চিকিৎসালয়ৰ বিপৰীতে থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 4 নম্বৰ গেটত যাত্ৰীসকলক নমাই পোনে পোনে যান বাহন ৰখা ঠাইলৈ যাব পাৰিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ সকলো বাছ, চিটি বাছ তথা ব্যক্তিগত বাহনসমূহে নীলাচল উৰণসেতুৰ ওপৰেৰে আহ যাহ কৰিব লাগিব। অৱশ্যে স্থানীয় লোকসকলক এই নিয়মৰ পৰা ৰেহাই দিয়া হৈছে। জালুকবাৰীৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক বৰিপাৰা পুলিচ পইণ্ট অথবা বিশ্বকৰ্মা মন্দিৰত নমাব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক টেক্সি ষ্টেণ্ড অথবা বৰিপাৰা পুলিচ পইণ্টৰ বিপৰীত দিশে নমাব পাৰিব। নীলাচল উৰণসেতুৰ দুয়োমূৰে চিটি বাছ ৰবলৈ দিয়া নহ'ব। ব্যক্তিগত বাহনেৰে কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলে তেওঁলোকৰ বাহনসমূহ আদাবাৰী বাছষ্টেণ্ড, বৰিপাৰা পথাৰ, ITA মাছখোৱা, ASTC পাৰ্কিং মাছখোৱা অথবা ঈদগাহ ময়দানত থ'ব পাৰিব। অম্বুবাচী মহাযোগৰ এই সময়ছোৱা পুৱা 5 বজাৰ পৰা নিশা 11 বজাৰ ভিতৰত তিনিচকীয়া বা তাতোকৈ বৃহৎ বাণিজ্যিক সামগ্ৰী

0: পৰিবাহী বাহনসমূহ জালুকবাৰী ৰটাৰীৰ পৰা মাছখোৱালৈ অহাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডেৰে কোনো আন্তঃজিলা পৰিবহন অথবা দীৰ্ঘ দূৰত্বৰ পৰিবহনৰ বাছ অহাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বিগত 5 বছৰত ৰাজ্যখনলৈ প্ৰায় 3 কোটি পৰ্যটকৰ আগমন হয়। পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ ৰাজ্যখনলৈ 2,93,31,782 পৰ্যটকে ভ্ৰমণ কৰে। ইয়াৰ ভিতৰত 1,20,884 বিদেশী পৰ্যটক। ৰাজ্যলৈ বিদেশী পৰ্যটকৰ আগমন বৃদ্ধিয়ে অসমৰ অৰ্থনীতিলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা মতে শেহতীয়াকৈ পথ যোগাযোগ উন্নত, পৰ্যটনস্থলত গঢ়ি উঠা পৰ্যটন নিবাস আৰু আধুনিক সা সুবিধাযুক্ত হোটেল, হোমষ্টে আদিৰ ব্যৱস্থাৰ বাবে ৰাজ্যখনলৈ নিতৌ পৰ্যটকৰ আগমন ঘটিছে। একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউৰ মৈদাম তথা শিৱসাগৰ জিলাৰ আহোম যুগৰ স্থাপত্য আৰু অন্যান্য পৰ্যটন খণ্ড চাবলৈও অসমলৈ পৰ্যটকৰ আগমন ঘটে। ইয়াৰ উপৰি ৰাজ্যখনৰ ডিমা হাছাওৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য, কামাখ্যা মন্দিৰ, গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰৰ আকৰ্ষণতো বহু পৰ্যটক অসমলৈ আহে। তথ্য মতে গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰলৈ বিগত 5 বছৰত ব্যাপক হাৰত পৰ্যটকৰ আগমন হৈছে। অৱশ্যে অম্বুবাচী মেলা উপলক্ষে প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটে। শেহতীয়া প্ৰযুক্তিগত ব্যৱস্থা, বিশেষকৈ সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰ, ট্ৰেভেল ব্লগাৰসকলৰ নতুন ঠাইৰ আৱিষ্কাৰৰ হাবিয়াস, অসমৰ থলুৱা খাদ্য, বিশেষকৈ জনজাতীয় খাদ্য প্ৰণালীৰ প্ৰতি দেশী বিদেশী পৰ্যটকৰ আগ্ৰহ আদিয়েও ৰাজ্যলৈ পৰ্যটকৰ আগমন বৃদ্ধিত সহায় কৰিছে। বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰচাৰ অভিযানৰ বিজ্ঞাপনসমূহেও পৰ্যটকক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ স্বদেশ দৰ্পণ আৰু প্ৰসাদ আঁচনিৰ জৰিয়তে কামাখ্যা মন্দিৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নত হোৱাৰ ফলত ৰাজ্যলৈ ভালেসংখ্যক পৰ্যটকৰ আগমন হোৱা বুলি অসম পৰ্যটন বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ 2025-26 বৰ্ষৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত বৰ্তমান 33,145 গৰাকী লোক এই ৰোগত আক্ৰান্ত। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি আক্ৰান্ত প্ৰায় 13,809 গৰাকী মহিলাৰ ভিতৰত 6,809 গৰাকী মহিলাই অসমৰ বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। অসমৰ জনগাঁথনি আৰু উত্তৰ পূবৰ আন ৰাজ্যসমূহ সংযোগ কৰা প্ৰধান পৰিবহন আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা বাবে অসমত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় 0.13%। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ এ পি এল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত কালি আনুষ্ঠানিকভাৱে এই লগো আৰু ট্ৰফি মুকলি কৰে। অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে লীগৰ খেলসমূহ অনুষ্ঠিত হ'ব। এই লীগত মুঠ 8টা দলে অংশগ্ৰহণ কৰিব। এ পি এলত অংশগ্ৰহণ কৰা দলকেইটা হৈছে গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লিজেণ্ডছ। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এ পি এল অসমৰ ক্ৰীড়া ইতিহাসৰ বাবে ইতিবাচক দিশ। এই লীগৰ জৰিয়তে বহু প্ৰতিভা চিনাক্ত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
1: অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজিত আছাম প্ৰিমিয়াৰ লীগ ৰাজ্যখনৰ ক্ৰীড়া ইতিহাসৰ বাবে এটা ইম্পৰ্টেণ্ট মাইলষ্টোন। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে অসমৰ উদীয়মান খেলুৱৈসকলে আছাম প্ৰিমিয়াৰ লীগৰ জৰিয়তে নিজৰ ক্ৰীড়া প্ৰতিভা এখন বৃহৎ মঞ্চৰ সন্মুখলৈ অনাৰ সুবিধা পাব। ইতিমধ্যে বি চি চি আইৰ ছেক্ৰেটাৰী দেৱজিৎ শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে এই খেলখন ষ্টাৰ স্পৰ্টছত সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে, জিঅ' হটষ্টাৰো দেখা পোৱা যাব।
0: গুৱাহাটী যান বাহন আৰক্ষীয়ে জৰিমনাৰ ক্ষেত্ৰত নগদ ধনৰ লেনদেন নকৰে বুলি অতিৰিক্ত আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথী বৰাই প্ৰকাশ কৰিছে। গুৱাহাটী যান বাহন আৰক্ষীৰ এজন জোৱানক উৎকোচ লোৱা অৱস্থাত ৰাইজে হাতে লোটে ধৰাৰ পাছত যান বাহন আৰক্ষী বিষয়াগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে। যান বাহন আৰক্ষীৰ কোনো জোৱান বিষয়াই জৰিমনাৰ নামত নগদ ধন বিচাৰিলে তাৎক্ষণিকভাৱে ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ বিষয়াগৰাকীয়ে আহ্বান জনাইছে।
2: যদি কিবা

0: ফাইন করে, কোনো ফাইন কেস এমাউন্টত নকরে, নগদ টকাত কোনো ধরনের ফাইন নকরে, আইডার সেইটো একটা মেসেজ যায়, সেই এস এম এস দি আপনার ব্যাংকত পে করব লাগে। গুহী ট্রেফিক পুলিশে কোনো ধরনের আগর যে পন্থা আছিল চালান কাটে পয়সা কেস পয়সা লয় গুহী ট্রেফিক পুলিশে সেইটা কিন্তু নকরে। মই আপনার যদি আহ্বান করছো যদি কোনোবাই তেনে কেস পয়সা লব দিয়ে কিন্তু কোনো নিদিব, এইটো লগলগ যাতে আমাক জনায়। অসম পুলিশ বিশেষকে আমি কোনো ধরনের ধর রেভিনিউ আর্নিং এজেন্সি।
1: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। ফিফা বিশ্বকাপত আজি পুৱা অনুষ্ঠিত এখন খেলত 3-1 নিউজিলেণ্ডৰ বিৰুদ্ধে ইজিপ্তে জয়লাভ কৰিছে। আজি নিশা 10:30 বজাত আৰম্ভ হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াৰ বিৰুদ্ধে খেলিব। ফ্লৰিডাত কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ এখন মেচ 2-2 ড্ৰ হয়। কেপ ভাৰ্ডেৰ হৈ খেলখনৰ 21 মিনিটত কেভিন ফিনাৰে দেশখনৰ হৈ প্ৰথমটো বিশ্বকাপ গ'ল দিয়ে। প্ৰত্যুত্তৰত উৰুগুৱেৰ হৈ মেক্সি আৰাওজু আৰু অক্সটিন কানোবিও এই দুটা গ'ল দি অগ্ৰগতি লাভ কৰে। অৱশ্যে কেপ ভাৰ্ডেৰ হৈ হেল্ডাৰ ভাৰেলাৰে দিয়া আন এটা গ'লৰ জৰিয়তে দুয়োটা দলে সমতা স্থাপন কৰে। এই ফলাফলৰ পাছত দুয়োটা দলে 2 পইণ্ট লাভ কৰি গ্ৰুপ এইচ পৰ্যায়ৰ মেচসমূহৰ অন্তিম ৰাউণ্ডলৈ যাবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে কালি নিশা কেলিফৰ্ণিয়াত ইৰাণ আৰু বেলজিয়ামৰ মাজত অনুষ্ঠিত গ্ৰুপ জিৰ এখন খেল গ'লবিহীনভাৱে ড্ৰ হৈছিল। ইয়াৰ পূৰ্বে আটলাণ্টাত অনুষ্ঠিত গ্ৰুপ এইচ পৰ্যায়ৰ আন এখন খেলত ছৌদি আৰৱে 4-0 স্পেইনক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছিল। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ বাতৰিৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে কালি পশ্চিমবংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰা বাতৰিটো আমাৰ অসম কাকতে কলকাতাৰ ব্যস্ত ৰাজপথত লক্ষাধিকৰ সমাৱেশত যোগ শিক্ষকৰ ৰূপত মোদী শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যোগ দিৱস উপলক্ষে কালি গুৱাহাটীৰ উজান বজাৰস্থিত ৰিভাৰ ফ্ৰণ্ট উদ্যানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোগাভ্যাস কৰে। দি চেণ্টিনেল কাকতৰ প্ৰথম পৃষ্ঠাত এই বাতৰিটো আলোকচিত্ৰসহ প্ৰকাশ কৰা হৈছে। আজিৰে পৰা শক্তিপীঠ মা কামাখ্যা দেৱালয়ত অম্বুবাচী মহাযোগ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত নীলাচলৰ বুকুলৈ স্থানীয় ভক্তৰ লগতে দেশ বিদেশৰ লাখ লাখ ভক্তৰ আগমন ঘটিছে। অন্যান্য কাকতসমূহৰ লগতে অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নলবাৰীত কালি এগৰাকী ব্ৰাহ্মণ সম্প্ৰদায়ৰ পৰীক্ষাৰ্থীক তালাচীৰ সময়ত নিৰাপত্তাৰক্ষীয়ে লগুণ খুলি পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়াক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমীয়া খবৰ কাকতে পৰীক্ষাৰ্থীক তালাচীৰ নামত আৰক্ষীৰ উদ্ভট কাণ্ড শিৰোনামেৰে বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। আমেৰিকা ইৰাণৰ শান্তি চুক্তিক লৈ ছুইজাৰলেণ্ডত কালি এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। পাকিস্তান আৰু কাটাৰৰ মধ্যস্থতাত অনুষ্ঠিত শান্তি আলোচনা ইৰাণৰ প্ৰতিনিধিয়ে আধাতে ত্যাগ কৰাৰ পাছত পুনৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে। দৈনিক জনমভূমি আৰু দৈনিক অগ্ৰদূত কাকতৰ প্ৰথম পৃষ্ঠাত এই বাতৰিটোৱে শিৰোনাম দখল কৰিছে। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত ড০ শৰ্মা চৰকাৰৰ চমকপ্ৰদ সাফল্য। শেহতীয়া 5 বছৰত সৰ্বকালৰ অভিলেখ ভংগ কৰি অসমলৈ 3 কোটিৰো অধিক দেশী বিদেশী পৰ্যটকৰ আগমন ঘটা এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে তথ্য সহকাৰে আছুতীয়াকৈ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মহাযোগ প্ৰবৃত্তিৰ লগে লগে নিশা 9:08 বন্ধ হ'ব মন্দিৰৰ দুৱাৰ। ৰাজ্যলৈ পৰ্যটকৰ সোঁত বৃদ্ধি, বিগত 5 বছৰত প্ৰায় 3 কোটি পৰ্যটকৰ আগমন। উত্তৰ পূৰ্বাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে এইচ আই ভি ৰোগীৰ সংখ্যা। আই পি এলৰ দৰে অসমতো অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে লীগৰ ট্ৰফী লগো।

আৰু ফিফা বিশ্বকাপৰ আজি পুৱা অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-1 গ'লত ইজিপ্তৰ জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: दोस्तों, अभी आप सुन रहे थे इदा तुइंग जेमी और उनके साथियों के गाए कुछ जेमी भक्ति गीत। इसी के साथ ही आज का जेमी कार्यक्रम समाप्त होता है। फ्रीक्वेंसी मॉड्यूलेशन 110.2 मेगाहर्ट्ज पर यह आकाशवाणी का हफलोंग केंद्र है।
1: কই কই ভাগৰি গলো, কি হল? নতুন কিট বেগ লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা। কৰেক্ট, গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চি এম এছ পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত চি এম এছ পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা?

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্ট

0: আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। বন বিভাগৰ সকলো কৰ্মচাৰীক 3 বছৰৰ কাৰ্যকালৰ অন্তত বদলিৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ। ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰাত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ গুৰুত্ব আৰোপ। আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃতি, কামাখ্যাধামত দেশ বিদেশৰ ভক্তৰ ভিৰ আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি এখন খেলত নিশা 10:30 আৰ্জেণ্টিনা আৰু অষ্ট্ৰিয়াৰ মাজত খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া বিতং বাতৰি। গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰত ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰে। এতিয়ালৈ গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত আজি মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে 3 বছৰ কাৰ্যকালৰ অন্তত বন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীকে বদলি কৰা হ'ব। মন পচন্দৰ সংমণ্ডল, ৰেঞ্জ, বিট কাৰ্যালয়ত বছৰ বছৰ ধৰি বিষয়াসকলে নিয়োজিত হৈ থাকিব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰে। ধনৰ বিনিময়ত বদলি বা নিযুক্তিৰ অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ সকীয়াই দিয়ে।
1: ৰাজহুৱা খবৰবিলাক পাই থাকো, একো একোজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুফ হলে মই কম। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পষ্টিং লবৰ কাৰণে, মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুলস্তপ লাগিল বুলি ধৰিলো। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পষ্টিং নাপ। মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে, এইটো একদম স্পষ্ট।
0: বদলিৰ বিনিময়ত কোনো বিষয়া বা কৰ্মচাৰীয়ে ধন বিচাৰিলে হোৱাটছএপ যোগে মন্ত্ৰীগৰাকীক অভিযোগ দিবলৈ তেওঁ আহ্বান জনায়। বৈঠকত তেওঁ কয় যে বন বিভাগত থকা সকলো সুৰুঙা বন্ধ হ'ব লাগিব, বন বিভাগে প্ৰাপ্য ৰাজহখিনি সংগ্ৰহ কৰিব লাগিব বুলিও তেওঁ কয়। জনতাক হেঁচা প্ৰয়োগ কৰি ৰাজহ সংগ্ৰহ কৰা কাৰ্য বন্ধ কৰিবলৈ মন্ত্ৰী শ্ৰীবৰুৱাই বিষয়াসকলক সকীয়াই দিয়ে। জনতাৰ পৰা অযথা জৰিমনাবিহি চৰকাৰক হলঠেকত নেপেলাবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। বন বিভাগৰ লাভাংশ চৰকাৰী ৰাজকোষত জমা হ'ব লাগিব বুলি তেওঁ বিষয়াসকলক পৰামৰ্শ আগবঢ়ায়। বৈঠকত কুৱেৰী আৰু বালিৰ মহলত ব্যৱহাৰ হোৱা প্ৰতিখন বাহনত GPS লগোৱা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে বাহনসমূহ ক'ত ৰখা হৈছে সেই বিষয়ে বন বিভাগে ট্ৰেকিং কৰি থাকিব বুলি উল্লেখ কৰা হয়। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি ভাৰ্চুৱেল ব্যৱস্থাযোগে ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত কৃষি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বন অধিকাৰ আইনৰ পত্ৰাধিকাৰীসকলৰ ডিজিটেলাইজেচন, কৃষকৰ পঞ্জীয়ন, পৰিচয় পত্ৰ প্ৰস্তুত, এগ্ৰিষ্টেকৰ জৰিয়তে ন্যূনতম সমৰ্থন মূল্যৰ অধীনত ধান ক্ৰয় ব্যৱস্থাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰা সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে ৰাজ্যখনৰ প্ৰায় 50 লাখ কৃষক পৰিয়ালক পঞ্জীয়নৰ আওতালৈ আনিব লাগিব। কৃষকসকলে যাতে সহজতে পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব লাগিব। তদুপৰি মন্ত্ৰীগৰাকীয়ে নেশ্যনেল মিছন অন এডিবল অইলছ অইল পাম কাৰ্যসূচীৰ অধীনত অইল পাম খেতিৰ সম্প্ৰসাৰণত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনসমূহক আহ্বান জনায়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলক হাঁহ কুকুৰা পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। এই কাৰ্যসূচীত বোকাখাটৰ বিভিন্ন প্ৰান্তৰ গাহৰি পালনত নিয়োজিত 42টা আত্মসহায়ক গোট আৰু হাঁহ কুকুৰা পালনত নিয়োজিত 9টা সহ মুঠ 51টা আত্মসহায়ক গোটৰ সদস্যক প্ৰশিক্ষণ দিয়া হয়। এই পদক্ষেপে আত্মসহায়ক গোটৰ সদস্যসকলক গাহৰি হাঁহ কুকুৰা পালনৰ জৰিয়তে আত্মনিৰ্ভৰ হোৱাৰ পথ প্ৰশস্ত কৰাৰ লগতে আনকো এই দিশত বিজ্ঞানসন্মত

0: প্ৰদৰ্শন প্ৰদান কৰিবলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: অনুষ্ঠিত হৈছে আৰু একো একোটা আত্মসহায়ক গোটে এপ্ৰক্সিমেটলি 2,50,000 লাভ কৰিছে। 51টা গোট আছে, আগতে কিছু গোটে পালে, প্ৰায় 391টা গোটে আগতে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে তেওঁলোকক স্বাৱলম্বী কৰি তুলিবৰ কাৰণে চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ উৎসাহ দেখি উৎসাহিত হৈছো আৰু সকলোকে কৈছো যাতে এই ধনৰাশিৰ সৎ ব্যৱহাৰ যাতে হয়। তেওঁলোকে গাহৰি পুহিলে ভালকৈ বায়ো ছিকিউৰিটিৰ কথাটো মনত ৰাখিব লাগিব, মুৰ্গী পুহিলে খাই পেলালেতো নহ'ব, তেনেধৰণে
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই আজি তৃতীয় দিনাৰ বাবে সাক্ষ্য প্ৰদান কৰে। একেদৰে অভিযুক্ত পক্ষৰ অধিবক্তাই অভিনেতা শৰ্মাক প্ৰতিজেৰা কৰে। ইয়াৰ মাজতে ছিংগাপুৰত থকাৰ সময়ত জুবিন গাৰ্গৰ বিভিন্ন ভিডিঅ', অভিযুক্ত শ্যামকানু মহন্তই সংবাদ মাধ্যমৰ আগত সেই সময়ত দিয়া সাক্ষাৎকাৰ সাক্ষী ৰবি শৰ্মাক প্ৰদৰ্শন কৰা হয়। কিন্তু কাৰিকৰী অসুবিধাৰ বাবে ভিডিঅ' ফুটেজ সাক্ষীৰ আগত প্ৰদৰ্শন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা নগ'ল। তদুপৰি সময়ৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈও আদালতে অভিনেতা ৰবি শৰ্মাক প্ৰতি জেৰাৰ বাবে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে অপৰাধ অনুসন্ধান শাখাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি আদালতত পেন ড্ৰাইভ, কম্পিউটাৰসহ আন ইলেক্ট্ৰনিক সঁজুলিত ভিডিঅ' ফুটেজ জমা দিয়ে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে মৃদুস্মিতা শৰ্মাই।
2: আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচী মেলা উপলক্ষে বিধায়ক বিজয় গুপ্তাই আজি কালীপুৰত অমৃত ভাণ্ডাৰ মুকলি কৰে। ইয়াৰ জৰিয়তে ভক্তৰ বাবে খাদ্য আৰু পানীৰ ব্যৱস্থা কৰা হৈছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত আজিৰে পৰা খাদ্যৰ ব্যৱস্থা কৰা হৈছে। এই সন্দৰ্ভত বিজেপিৰ কৃষক মৰ্চাৰ উপসভাপতি ৰঞ্জিত ভট্টাচাৰ্যই এইদৰে কয়।
3: দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহিছে, বিশেষকৈ কামাখ্যা মন্দিৰ মা সেৱা কৰিবৰ কাৰণে। এই সময়ত আমাৰ অগণন ভিৰ হয়, সেইকাৰণে ভক্তসকলক খোৱাৰ কাৰণে আমাৰ ভূতনাথ কালী মন্দিৰে যি ব্যৱস্থা কৰিছে তাতে ভাৰতীয় জনতা পাৰ্টি আমি কাৰ্যকৰ্তা সকলোৱে সহযোগ কৰিছোঁ। সঁচাকৈ এটা উগল দুগল পৰিৱেশ, ভক্তসকলক আমি এবাৰ ভোজন কৰিব বিচাৰিছোঁ আৰু সেই ভোজনৰ অন্তত আমি 12টা বজাৰ পৰা আজি দিনৰ 12টা বজাত, ৰাতি 8টা বজাত আৰু প্ৰত্যেকদিনাই 12টা বজাত 22, 25, 26 তাৰিখলৈকে কণ্টিনিউ চলি থাকিব। আমাৰ প্ৰশান্ত চৌধুৰী ডাঙৰীয়া আমাৰ লগত আছে, তেখেতৰ অনুপ্ৰেৰণাত আমি তেখেতে ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চাকো সহযোগ কৰিবলৈ দিছে আৰু মন্দিৰ কমিটিও দিছে। গতিকে আমাৰ ভাল লাগিছে যে ভক্তসকলে যেন আহি পেলাই মা সেৱা সেৱা কৰি পেলাই এখন অন্নৰ মুঠি খাই পেলাই যে অসমৰ পৰা যাব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে।
2: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47 গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা 4 আৰু 5 জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই বিষয়ে সদৰী কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে অসম বিধানসভাত থকা সকলো গুৰুত্বপূৰ্ণ বিষয় সামৰি দুদিনীয়াকৈ নতুন বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণত নতুন বিধায়কসকলৰ লগতে পুৰণি বিধায়কসকলেও অংশগ্ৰহণ কৰিব পাৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, প্ৰাক্তন উপাধ্যক্ষ নুমল মমিনকে ধৰি বহুকেইগৰাকী সমল ব্যক্তিক নিমন্ত্ৰণ জনোৱা বুলি অধ্যক্ষ দাসে জানিবলৈ দিছে। উল্লেখযোগ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব। একেদৰে 10 জুলাইত অসম বিধানসভাৰ মজিয়াত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হ'ব। সমাগত বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভা সচিবালয়ে নতুনকৈ নিৰ্বাচিত হোৱা বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণ ব্যৱস্থা কৰিছে। অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলে আজি বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধায়ক আজমলক শপত বাক্য পাঠ কৰোৱায়। অধ্যক্ষৰ কাৰ্যালয়ৰ আলোচনাৰ কক্ষত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানটি অসম বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিব ৰাজীৱ ভট্টাচাৰ্যৰ পৰিচালনা কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট sebaonline.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050 গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। কেবিনেট মন্ত্ৰী চৰণ বড়োৱে আজি ওদালগুৰি জিলাৰ ডিমাকুচিত ডিমাকুচি পানেৰী টংলা কলাইগাঁও মঙলদৈ সংযোগী গ্ৰীণ বাছ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই পদক্ষেপে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা পূৰ্বতকৈ অধিক সুগম কৰাৰ লগতে সাধাৰণ ৰাইজৰ সহায় হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত বিধায়ক বিকন চন্দ্ৰ ডেকা, মহেশ্বৰ বড়ো, বিটিচিৰ কাৰ্যবাহী সদস্য লোমশ্ৰাও দৈমাৰী, পাৰিষদ দিগন্ত বৰুৱাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে ৰূপায়ণ কৰাৰ উদ্দেশ্যে তামোলপুৰ জিলাত কাইলৈৰ পৰা 3-দিনীয়াকৈ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্ত কাৰ্যালয়ত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত 14 গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকৰ লগতে 1 গৰাকী মুখ্য প্ৰশিক্ষকে অংশগ্ৰহণ কৰিব। এই প্ৰশিক্ষণৰ জৰিয়তে ক্ষেত্ৰ প্ৰশিক্ষকসকলক লোকপিয়ল সম্পৰ্কীয় বিভিন্ন বিষয়, দায়িত্ব আৰু কাৰ্যপদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। পৰৱৰ্তী সময়ত এই 14 গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকে জিলাখনৰ গণনাকাৰী আৰু পৰ্যবেক্ষকসকলক প্ৰশিক্ষণ আগবঢ়াব। বাতৰিৰ পৰৱৰ্তী অংশ শুনক সংগীতা শৰ্মাৰ পৰা।
0: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জোনাইত বান পৰিস্থিতি বৰ্তমানো অপৰিৱৰ্তিত অৱস্থাত আছে। খৰস্ৰোতা চিলে নৈৰ বাঢ়নী পানীত বাট পথ, ঘৰ দুৱাৰকে ধৰি বিস্তৃত কৃষিভূমি জলমগ্ন হৈছে। চিলে নৈৰ বাঢ়নী পানীয়ে ৰাভা কাঠনি, শান্তিপুৰ, মালভোগ অঞ্চলৰ অধিকাংশ বাট পথ, ঘৰ দুৱাৰ, চৌহদ বানত ডুব যোৱাত স্থানীয় ৰাইজৰ দৈনন্দিন জীৱন যাত্ৰা তথা যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ইয়াৰ লগতে কেইবাখনো শিক্ষানুষ্ঠান বানৰ কবলত পৰাত শিক্ষাদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মা বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে পোহনীয়া জন্তুৰ মাজতো উপযুক্ত বাসস্থানৰ লগতে খাদ্য সংকটে দেখা দিছে। বৃহত্তৰ অঞ্চলটোৰ বিস্তীৰ্ণ কৃষিভূমি বানত ডুব যোৱাত বিস্তৰ ক্ষতি হৈছে। মিচিং মালভোগ গাঁৱত চিলে নৈৰ ওপৰত কিছুমাহ পূৰ্বে নিৰ্মাণ কৰা শৈল বান্ধটো বাঢ়নী পানীৰ চাপৰ ফলত ছিঙি যোৱাৰ আশংকাই স্থানীয় ৰাইজক উদ্বিগ্ন কৰি তুলিছে। এই অসুবিধাৰ পৰা হাত সাৰিবলৈ বান্ধটো মজবুত কৰাৰ উদ্দেশ্যে স্থানীয় জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে দাবী জনাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ নিৰ্মূল কৰাৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে নগাঁও জিলা স্বাস্থ্য বিভাগে জিলাখনৰ গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰিছে। জিলাখনৰ পুৰণি গুদাম ৰাজ্যিক চিকিৎসালয়ৰ এটা দলে এই ৰোগৰ লক্ষ্য সন্দৰ্ভত ৰাইজক অৱগত কৰাৰ লগতে চিকিৎসা পদ্ধতি সম্পৰ্কে সজাগ কৰে। এই ৰোগৰ লক্ষণে দেখা দিয়াৰ লগে লগে চিকিৎসালয়লৈ গৈ চিকিৎসকৰ পৰামৰ্শ ল'বলৈ বিশেষজ্ঞ দলটোৱে আহ্বান জনায়। উল্লেখযোগ্য যে এই ৰোগত আক্ৰান্ত হোৱা ৰোগীক ৰাজ্য চৰকাৰে সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে 1,00,000 টকাৰ চিকিৎসা সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত হ'বলগীয়া গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনা অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজি পুৱা ভাংকুভাৰত অনুষ্ঠিত এখন খেলত ইজিপ্তে নিউজিলেণ্ডক 3-1 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জয়ৰ সোৱাদ লাভ কৰে। ইয়াৰ পূৰ্বে কেপ ভাৰ্ডে আৰু উৰুগুৱেৰ মাজত পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ এইচৰ এখন খেল 2-2 গলত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। বন বিভাগৰ সকলো কৰ্মচাৰীক 3 বছৰৰ কাৰ্যকালৰ অন্তত বদলিৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ। ৰাজ্যজুৰি কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া কৰাত মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি এখন খেলত নিশা 10:30 বজাত আৰ্জেণ্টিনা আৰু অষ্ট্ৰিয়াৰ মাজত খেল।
4: দোস্তো অভি আপ সুন রে থে আকাশবাণী কে গুহাটি কেন্দ্র সে রিলে কে গে সন্ধ্যার আঞ্চলিক বাতরি ফ্রিকোয়েন্সি মডুলেশন 100.2 মেগাহার্টজ পর আকাশবাণী কে আফলং কেন্দ্রে দোস্তো আই আপ স্থানীয় ভাষাও কে কার্যক্রম কো জারি রাখতে হুয়ে শুনতে হ্যাঁ ডিমাশা কার্যক্রম মে আজ কুছ ডিমাশা আধুনিক গীত প্রদীপ ফুংলো আর উনকে সাথীও কে আওয়াজ মে
5: নাই হাসাং আজাং খে বিশি মাজাংসি রে জাম্পাই।